চৰকাৰেও চব কলনী আৰু পাৰিবাৰ লগতে জাননি দিয়া কেম্পেইনছ ৰাখিব, যোনটো বা যদি চেনিটেশ্যন কমিটি বা ইমপ্লিমেণ্টেশ্যনটো চাই ৰাখিব। জাননি দিয়া ফেজ খতম কৰাৰ পাছতে ইটো নামানিয়া খানৰ জৰিমনা দিবলৈ আছে। ডেপুটি কমিশনাৰ মিলৰি ফুলিচি কে ইয়েপথম হেবৰা চব হেডছ অফ ডিপাৰ্টমেণ্টছ লগতে নিজৰ কাম দি মন দি কিনে জিম্মিদাৰ হ'বলৈ অনুৰোধ কৰিছে। ডিষ্ট্ৰিক্ট প্লানিং এণ্ড ডেভেলপমেণ্ট বৰ্ড মিটিং যা কালি কথা কৰে শ্ৰী ইয়েপথম হেবৰা কৈছে কি চব মিলা জোৰা লগা কাম কমিটমেণ্ট আৰু ডিপাৰ্টমেণ্টছ মাজেদি জুৰি ৰাখিয়াৰ পৰা ডিষ্ট্ৰিক্ট লগা চব জেগা গ্ৰ'থ আৰু উন্নতি হ'বলৈ পাৰিব। তাৰ পৰা অফিচেছ লগতে ইমানদাৰ আৰু মন দি কিনা কাম কৰিব, ডিষ্ট্ৰিক্ট উঠাই দিবলৈ আৰু মানুহখন লগতে ভাল ছাৰ্ভিচেছ দিবলৈ কৈছে। মিটিং সময়তে এডিশ্যনেল ডেপুটি কমিশনাৰ মিলৰি শেলি কাটেৰীৰ পৰা মিলৰি ডিষ্ট্ৰিক্ট নিচিতে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম লগা দৰকাৰ জনাই কিনে চব লাইন ডিপাৰ্টমেণ্টছ লগতে পূৰা চাথ দি কিনে ডিষ্ট্ৰিক্ট লগা ভালাই কাৰণে ইন'ভেটিভ আইডিয়াছ দিবলৈ আৰু অফিচেছ লগতে মিলাই কিনে কাম কৰাৰ পৰা মানুহখন লগা লাভ কাৰণে উন্নতি কামখন কামিয়াব কৰি ইমপ্লিমেণ্ট কৰিবলৈ অনুৰোধ কৰিছে। আৰু একটা ভিডিঅ' কণ্টেণ্টছ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা চব জনতাখন লগতে ফ্ৰী ৰিচাৰ্জ, ফ্ৰী ইলেক্ট্ৰিক স্কুটাৰ, ফ্ৰী কাৰ আৰু ফাইনেন্সিয়েল মদত দিবলৈ ৱাদা দিয়া দেখাই দিয়াটো চৰকাৰ বা নকলি আৰু মিছা আছে কৈছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ লগা ফেক্ট চেক ইউনিট পৰা কৈছে কি এইটো কোৱাটো নকলি আৰু ভাইৰেল ভিডিঅ'টো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ পৰা বনাই দিয়া আছে। চৰকাৰ বা চব লগতে এইটো নিচিনা জানকাৰীটো অফিচিয়েল ৱেবছাইট মাই স্কিম ডট জি অ' ভি ডট ইন পৰা ভেৰিফাই কৰিবলৈ চাল্লাহ দিছে। এইটো লগত আজি ফুজুৰ লগা খবৰ ইমান ডিচেজ কৰি আছে। শুনি থাকিবি চাম 7:10 নাগামিজ খবৰ আনি দিবলৈ আছে।

0: আৰু স্পেচিয়েল প্ৰটেকচন গ্ৰুপ প্ৰটকলছ নিশ্চিত সব দৰকাৰ ছিকিউৰিটি এৰেঞ্জমেণ্ট ৰাখি আছে। খবৰ পৰা কৈছে কি কনভয়েদি গাড়ী লগা গিনতি কমতি কৰি দিয়াটো তাৰ পৰা আজিকালি গুজৰাট আৰু আছামতে যা সময় ইমপ্লিমেণ্ট কৰিছে। এইটোতো প্ৰধানমন্ত্ৰী বা জনতা খান লগতে সাতটা অনুৰোধ কৰিয়া হিচাপে ৰাখি কেনে বাহাৰ বা তিল আনি কমতি কৰি দিবলৈ আৰু ৱেষ্ট এছিয়া ক্ৰাইচিছ সময়তে এনভাইৰমেণ্টেলি ছাষ্টেইনেবল অল্টাৰনেটিভছ এডপ্ট কৰিবলৈ আছে। খবৰ পৰা কৈছে কি কনভয় চাইজ কমতি কৰি দিয়াৰ লগতে সব দৰকাৰ ছিকিউৰিটি কম্পনেণ্টছ খান ৰাখি কেনে প্ৰধানমন্ত্ৰীৰ লগত সুৰক্ষা দিবলৈ আছে। প্ৰধানমন্ত্ৰীৰ পৰা অনুৰোধ কৰাৰ পাছতে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ প্ৰাভি তালক কনভয়টো আধা লোকত কমতি কৰি দিছে। মণিপুৰ দি তিনিটা চিভিলিয়ানছ মৰাই দি কিনা দোচৰা চাৰিজন জখম কৰি দিয়াটো আনজান বন্দুক ধৰিয়াৰ পৰা আজি ফুজৰ 10:10 নিচিনা দি দুইটা বলিৰ গাড়ীখনৰ ওপৰত হামলা কৰিছে। মণিপুৰ পুলিচ পৰা কৈছে কি ঘটনাটো কুটজিম আৰু কুটলিন বস্তিৰ মাজেদি কংপুটপি ডিষ্ট্ৰিক্টি 0 পইণ্টটি হৈছে। ভিক্টিমছ কান্দো দাদো বেপটিষ্ট এছ'চিয়েচন লগা চাৰ্চ লিডাৰ্ছ থাকিছে যোন কান্দো চোৰাচান্দপুৰ দি একটা চাৰ্চ কনভেনশ্যন পৰা ৱাপেছ আহিয়া সময় হামলা হৈছে। একজনো জখম হোৱা নাই। একটা পুলিচ টীম নিউ কিটলিম মানবিৰ পৰা ঘটনা জাগাদি ইনকোৱাৰী শুৰু কৰি দিছে। মৰিয়া কাণ্ড কাংপুক পি ডি পষ্টমৰ্টম এক্সামিনেশ্যন কাৰণে লৈ যাছে। জখম হোৱা কাণ্ড এতিয়া শ্ৰীজা হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট ইম্ফাল ৱেষ্ট দি মেডিকেল ইলাজ কৰি আছে। চিফ মিনিষ্টাৰ য়ুমনাম কিমচান্দ সিং পৰা হামলা দি নিন্দা কৰিছে আৰু মানুহখন লগতে ইমোশ্যনেল ৰেছপন্স নহ'লে কমিউনিটি বেছড ধমকি নকৰিবলৈ অনুৰোধ কৰিছে। চিফ মিনিষ্টাৰ লগত ছিনিয়ৰ মিনিষ্টাৰ্ছ আৰু অফিচিয়েলছ পৰা জখম হোৱাখন লগতে লগ কৰি কিনে ষ্টেট চৰকাৰ বা সব মেডিকেল খৰ্চাখন তিৰা বুলি জনাইছে। নাগালেণ্ড চিফ মিনিষ্টাৰ নিফিউৰিঅ' পৰা মণিপুৰ দি কুকি চাৰ্চ লিডাৰ্ছ লগা ডেলিগেশ্যন একটাৰ লগতে মৰাই দিয়াৰ ওপৰত জোৰ কৰি নিন্দা কৰিছে। একটা ছচিয়েল মিডিয়া পষ্ট দি তাৰ বা গলতি নাথাকিয়াখন মৰাই দিয়াটো বেছি বিয়া আৰু কোনো চিভিলাইজ সমাজ পৰা নামানিব কৈছে। শ্ৰীৰিঅ' পৰা মুণ্ডুক থাকিয়া পৰিবাৰ আৰু চাৰ্চ কমিউনিটিৰ লগতে এইটো দুখ ঘটনা সময়তে কণ্ডোলেন্সেছ জনাইছে। কইমা পুলিচ পৰা একজন ছেক্সুৱেল এছল্ট কেছ দি গিৰফ্তাৰ কৰিছে। ৱিমেন পুলিচ ষ্টেচন লগতে কমপ্লেইন দাৰ্জ কৰি দিয়া হিচাপ দি ঘটনাটো যোৱা কালি শ্যাম হৈছে কেতিয়া ইটো মানুহৰ পৰা কিছামাদি দুইটা মহিলা ভিক্টিমছ লগ ঘৰ দি গুচি কিনে ৰেপ কৰিবলৈ কোচিছ কৰিছে। একটা ভিক্টিমটো বেছি জখম হোৱাৰ পাছতে পেটেল হস্পিটেল দি ইলাজ কাৰণে লৈ যাইছে। একটা কেছটো বাৰ্তিয়া ন্যায় সংহিতা লগা ৰিলেভেণ্ট ছেকশ্যন আৰু পক্সো এক্টনিচিটি দাৰ্জ কৰিছে। একিউজটো 28 চিএনিঅ ফেচামা বস্তিৰ পৰা থাকিয়াটো গিৰফ্তাৰ কৰিছে। ইনভেষ্টিগেশ্যনটো জাৰি যাই আছে আৰু পুলিচ পৰা মানুহখন লগতে ভেৰিফাই নোহোৱা জানকাৰী নাফিলা বুলি অনুৰোধ কৰিছে। একটা আলাগ ঘটনা দি কহিমা পুলিচ পৰা ৰাস্তা এক্সিডেণ্ট দি জাখামা বস্তি দি আজি ফুজুৰ যাইছে যোন দি একটা মটৰচাইকেলিষ্ট লগতে একটা ডাম্পাৰ ট্ৰাক পৰা চপাই দিছে। পুলিচ পৰা গাড়ীটো পি এইচ কিউ পইণ্টি ৰখাই কিনে ড্ৰাইভাৰটো ধৰিছে। মৰি যোৱা মানুহটো 30 বিভূত হেপু বিশ্ৰিমা বস্তিৰ পৰা থাকি আছে। ইনভেষ্টিগেশ্যনটো এতিয়া জাৰি যাই আছে। আকাশবাণী কহিমাৰ পৰা আপনিখন লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক চেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কৰ কহিমা দি ফলো কৰিবি। আপুনি খান বা ইটো খবৰ দ নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা শুনিবলৈ পাব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। Central Bureau of Investigation বা নিট UG 2026 examination লগত জড়িয়া পেপাৰ লীক দি 5টা মানুহখন ধৰিছে। 5টা একিউজ মাজুদি 3জনটো জয়পুৰ পৰা, একজনটো গুৰুগ্ৰাম পৰা আৰু একজনটো নাছিক পৰা আৰু দুচৰ ছাছপেক্ট কাণ্ডো এক্সামিন কৰি আছে। এজেঞ্চিৰ পৰা আজি চাৰ্চ কাণ্ডো আলাগ আলাগ জাগা দি নতুন জানকাৰী পোৱাৰ লগতে জাৰি যাইছে। কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছ বা মিনিমাম ছাপোৰ্ট প্ৰাইচেছটো 14 খাৰিফ ক্ৰপছ দি মাৰ্কেটিং ছিজন 2026-27 কাৰণে উঠাই দিবলৈ মঞ্জুৰ দিছে। ইউনিয়ন কেবিনেট মিটিং নাই দিল্লীতে ৰাখিয়া পাছতে খবৰ মানুহৰ লগতে কথা কৰি ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱা কৈছে এইটো পৰা গ্ৰ'ৱাৰ্ছ লগতে নেচাৰ প্ৰডিউচৰ কাৰণে ৰিমিউনাৰেটিভ প্ৰাইচেছ দিবলৈ আছে। তাৰ পৰা কৈছে কি খাৰিফ ছিজন কাৰণে কিষাণ খান লগতে 2,60,000 কৰোৰ টকাটো দিবলৈ আছে।
1: के लिए जो फैसला लिया गया उसमें जितने भी खरीफ के क्रॉप्स हैं उन सब में कॉस्ट प्लस 50% या 50 से अधिक टोटल 2,60,000 करोड़ रुपए